নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি মঙলবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 25 দিন, 1948 শকাব্দৰ জেঠ মাহৰ 19 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 9 তাৰিখ। এতিয়া সময় পুৱা 5:33 হৈ গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। লগতে নিউজ অন এ আই আৰ মোবাইল এপযোগেও শুনিব পাৰিব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ আজি এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত চুম্পি দেৱী, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ পৈশ্য, বিবেক শৰ্মা, শ্বেখ আব্দুল আহমেদ আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত বিপুল কলিতা আৰু মিতুল গগৈ, আৰু ষ্টুডিঅত মই সংগীতা দাস। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ, নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

ইমান পৰে শ্ৰোতাসকলে বন্দনা অনুষ্ঠানত ঋতুস্মিতা পাঠকৰ কণ্ঠত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত বৰগীত, নৰেন্দ্ৰনাথ দাস আৰু সংগীবিন্দৰ কণ্ঠত নাম, নকুল দাসৰ কণ্ঠত লোকগীত, হিৰণ্যপ্ৰভা নাথ আৰু সংগীবিন্দৰ কণ্ঠত চিয়াগীত আৰু মৈত্ৰেয়ী দাসৰ কণ্ঠত মীৰাভজন শুনিলে।

প্ৰথমেখনত প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে আজি পুৱা 6:15 উমানন্দ শৰ্মাৰ কণ্ঠত ভজন শুনিবলৈ পাব। পুৱা 6:20 আৰু নিশা 8:15 দিলীপ ডেকাৰ কণ্ঠৰ লোকগীত। 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান। পুৱা 7:50 নিয়োগ বাতৰি। 9:15 চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। দ্বিতীয় অধিৱেশনৰ দিনৰ 4:15 গীতিমালিকাৰ গীতৰ অনুষ্ঠানৰ শিল্পী তৰালী শৰ্মা, জয়ন্ত শৰ্মা, পূৰৱী গগৈ, পংকজ দত্ত আৰু তৃষা শইকীয়াৰ কণ্ঠৰ গীত। দিনৰ 12:10 পৰা সৈন্যবাহিনী উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত আজ কা গীত, গীত আপনা ধুন পৰাই, এক হি ফিল্ম কি গীত, পংঘত আৰু গুঞ্জন। বিয়লি 3:00 পৰা আকাশবাণীৰ ৰেইনবৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10 পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত আছে মনোৰঞ্জন শিক্ষণ প্ৰশিক্ষণ সংস্থান এখনি আলিখ্য তুৰে মূৰে আলোকৰে যাত্ৰা, ৰচনা আৰু প্ৰযোজনা স্বপ্নীল শইকীয়া আৰু গীতিমা ভাগৱতীৰ। পালিত নাথৰ কণ্ঠৰ লোকগীত, পিয়াসী সেনগুপ্তৰ কণ্ঠৰ ভজন আৰু চৰকাৰৰ 12 সফল বৰ্ষপূৰ্তিত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত বিশেষানুষ্ঠান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু। নিশা 10:00 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ৰুমা দেৱী কলিতাৰ কণ্ঠ সংগীত ৰাগ ইয়ামান। এইবাৰ শুনক মহাবাহৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ সম্পৰ্কে। আজি দিনৰ 12:30 আইডৰ বুলনি অনুষ্ঠানৰ স্বাস্থ্য শিতানত থাইৰয়ডৰ সমস্যা, কাৰণ আৰু চিকিৎসা, এই বিষয়ে ডাঃ ৰুণজুন টেৰাংপীৰ সৈতে পৰিণীতা শইকীয়াৰ সাক্ষাৎকাৰ। নিশা 8:20 খেল আৰু খেলুৱৈ অনুষ্ঠানৰ আলোচনাৰ বিষয় ফিফা ৱৰ্ল্ড কাপ 2026 আজিৰ দ্বিতীয় খণ্ড। আলোচনাত অংশ ল'ব দেৱাশীষ ৰয়, সুবোধ মল্ল বৰুৱা আৰু বিদ্যুৎ কলিতাই, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। নিশা 10:00 এখনি আলেখ্য সংগীতালেখ্য ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, প্ৰযোজনা তপন দত্তৰ। নিশা 9:30 সাধক খুন্দৰৰ অনুষ্ঠানত বিশিষ্ট অভিনেত্ৰী জুৰি শৰ্মাৰ সৈতে সাক্ষাৎকাৰৰ প্ৰথম খণ্ড, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ।

দিনা দহ বজাৰ জীৱন সুৰভী অনুষ্ঠানৰ অতিথি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব প্ৰিয়ব্ৰত লহকৰ, প্ৰযোজনা সীমান্ত বাৰ্মাৰ। আজি পুৱা অনুষ্ঠানটি প্ৰচাৰৰ সময় পুৱা 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, পুৱা 7:30 ৰূপালী লহৰ, পৰিৱেশন আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়া মুইভৰ 299.9 মিটাৰত। এতিয়া শুনক উমানন্দ শৰ্মাৰ কণ্ঠত ভজন।

ইমানপৰে শ্ৰোতাসকলে উমানন্দা শৰ্মাৰ কণ্ঠত তুলসীদাস ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক দিলীপ ডেকাৰ কণ্ঠত লোকগীত।

ইমান পৰে শ্ৰোতাসকলে দিলীপ ডেকাৰ কণ্ঠত দুটি লোকগীত শুনিলে। শিল্পীৰ কণ্ঠত পুনৰ লোকগীত শুনিবলৈ পাব আজি নিশা 8:15 বজাত।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন। অনুষ্ঠানৰ প্ৰথমে শুনক মন মন্দিৰ ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মুকেশৰ কণ্ঠৰ এটি গীত, গীতৰ কথা ৰাজেন্দ্ৰ কৃষ্ণৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

অনুষ্ঠানত এইবাৰ শুনক তুমচি নেহি দেখা ছবিখনৰ পৰা আশা ভোচলী আৰু মহম্মদ ৰফি কণ্ঠই গীত দি গীতৰ কথা মাজৰুহৰ।

0: आंखों वाले आते हैं घेरा डाले, मेरी क्या बात है।
1: শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দৰ্পণ ছবিৰ পৰা লতা মংগেশকাৰৰ কণ্ঠৰীতি গীত, গীতৰ কথা আনন্দ বাগচীৰ, সংগীত লক্ষ্মীকান্ত প্যাৰেলালৰ।

শ্রোতাসকলে মধুবন অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। হসৰত জয়পুৰীৰ গীতৰ কথাৰে শংকৰ জয় কিষাণৰ সংগীতেৰে প্যাৰ হি প্যাৰ ছবিত এইবাৰ শুনক আশা ভোছলে আৰু সংগীবিন্দৰ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, মধুবন অনুষ্ঠানৰ শেষত সেয়া আছিল চিলচিলা ছবিত লতা মংগেশকাৰ আৰু অমিতাভ বচ্চন। গীতৰ কথা জাভেদ আখতাৰৰ, সংগীত শিৱহৰিৰ। আৰু এই গীতটিৰে সামৰিছো আজিৰ

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেপি নাড্ডাই আজি নতুন দিল্লীত PMSME 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখা মন্ত্ৰী HD কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। GI-TECH লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে। আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইছৰাইলে সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী LPMS মুকলি কৰিব। প্ৰযুক্তিৰ ব্যৱহাৰেৰে সীমান্ত বাণিজ্য আৰু যাত্ৰীৰ চলাচলৰ প্ৰক্ৰিয়া অধিক খৰতকীয়া, স্বচ্ছ আৰু সুৰক্ষিত কৰাৰ লক্ষ্যৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। গৃহ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে LPMS হৈছে এখন ডিজিটেল মঞ্চ যাৰ জৰিয়তে দেশৰ আটাইকেইটা স্থলবন্দৰৰ কাৰ্যকলাপক এটা সংহত প্ৰণালীৰ অধীনলৈ অনা হ'ব। ইয়াৰ ফলত বিমান আৰু সাগৰীয় বন্দৰসমূহৰ দৰেই স্থল বন্দৰসমূহতো সুৰক্ষিত আৰু তাৎক্ষণিকভাৱে তথ্যৰ আদান প্ৰদান কৰাটো সম্ভৱ হৈ উঠিব। এই ব্যৱস্থাই মালবাহী বাহন আৰু যাত্ৰীসকলৰ পঞ্জীয়ন, মাচুল সংগ্ৰহ, গতিবিধি নিৰীক্ষণৰ দৰে প্ৰক্ৰিয়াসমূহ সম্পূৰ্ণ ডিজিটেল কৰি তুলিব, যাৰ ফলত চৰকাৰী সংস্থা আৰু ব্যক্তিগত পৰিচালনাকাৰীৰ মাজৰ সমন্বয় বৃদ্ধি পাব। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে মেঘালয়ৰ ডাউকি আৰু ত্ৰিপুৰাৰ শ্ৰীমন্তপুৰ স্থলবন্দৰত নতুনকৈ নিৰ্মাণ কৰা অংশীদাৰসকলৰ বাবে আৱাসিক সুবিধাৰো উদ্বোধন কৰিব। এই আন্তঃগাঁথনিমূলক উন্নয়নে সীমান্ত ব্যৱস্থাপনা আৰু কৰ্মচাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জেপি নাড্ডাই আজি নতুন দিল্লীত PMSME 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দেশজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে এই অভিযান মুকলি কৰা হ'ব। চৰকাৰৰ এটা অন্যতম ধবজাবাহী উদ্যম PMSME-ৰ লক্ষ্য হৈছে সুৰক্ষিত গৰ্ভাৱস্থা আৰু সুস্থ মাতৃত্ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ সকলো গৰ্ভৱতী মহিলাক বিনামূলীয়া আৰু গুণগত স্বাস্থ্য যতন সুনিশ্চিত কৰাৰ উদ্দেশ্যে 2016 চনৰ 9 জুনত এই আঁচনিৰ শুভাৰম্ভ কৰিছিল। উদযাপনৰ অংশ হিচাপে দেশৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ গৰ্ভৱতী মহিলা আৰু তেওঁলোকৰ পৰিয়ালসমূহৰ বাবে এই আঁচনিৰ অধীনত 9টা বিনামূলীয়া সেৱা সুনিশ্চিত কৰাৰ উদ্দেশ্যে সজাগতামূলক বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। আজিৰ এই কাৰ্যসূচী উপলক্ষে 75 টকা মূল্যৰ এটা বিশেষ স্মাৰক মুদ্ৰা আৰু 5 টকাৰ এটা ডাক টিকটো উন্মোচন কৰা হ'ব। কেন্দ্ৰীয় তীখামন্ত্ৰী HD কুমাৰস্বামী আৰু অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মনোহৰ নাইডুৱে যোৱা নিশা বিশাখাপট্টনম তীখা প্ৰকল্পৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে। শ্ৰীকুমাৰস্বামীয়ে এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকসকলৰ নিকট আত্মীয়লৈ 25 লাখকৈ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 10 লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে। ইয়াৰ লগতে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়ালসমূহক তেওঁলোকলৈ আবণ্টন দিয়া বাসগৃহতে থকাৰ অনুমতি প্ৰদান কৰা হ'ব বুলিও তেওঁ ঘোষণা কৰে। শ্ৰীকুমাৰস্বামীয়ে কয় যে তেনে পৰিয়ালৰ শিশুসকলৰ বাবে বিনামূলীয়া শিক্ষা প্ৰদানৰো ব্যৱস্থা কৰা হ'ব। অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৱে ৰাজ্যখনৰ মুখ্য সচিব আৰু অন্যান্য বিষয়াসকলৰ সৈতে পৰিস্থিতিৰ পৰ্যালোচনা কৰে। ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডে ইতিমধ্যে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। ইয়াৰ অতিৰিক্তভাৱে এখন 3জনীয়া বিশেষ তদন্ত কমিটিও গঠন কৰা হৈছে। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় ইস্পাত নিগম লিমিটেডৰ বিশাখাপট্টনম তীখা প্ৰকল্পত কালি সন্ধিয়া হোৱা এটা অগ্নিকাণ্ডত 8 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে 6 জন লোক আহত হৈছে। আহতসকলৰ ভিতৰত 2জনৰ অৱস্থা জটিল বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দুৰ্ঘটনাত গভীৰ শোক প্ৰকাশ কৰিছে। শ্ৰীমতী মুৰ্মুৱে দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে নিহত লোকসকলৰ পৰিয়াললৈ সমবেদনা

জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুৰ্ঘটনাত নিহত লোকসকলৰ নিকট আত্মীয়লৈ 2 লাখ আৰু আহতসকলৰ চিকিৎসাৰ বাবে 50,000 টকাকৈ এককালীন সাহায্যও ঘোষণা কৰিছে। জি আই টেক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ প্ৰথমটো ৰপ্তানি ইতিমধ্যে কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে অঞ্চলটোৰ লিচু গোলকীয় মৰ্যাদা প্ৰদান কৰি লিচু খেতিয়কসকলক উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰাত এই পদক্ষেপে বিশেষভাৱে সহায় কৰিব। অহা 18 জুনত হ'বলগীয়া ৰাজ্যসভাৰ উপ নিৰ্বাচনৰ বাবে এন চি পিৰ ৰাজেন্দ্ৰ জৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ চৰকাৰত অন্তৰ্ভুক্তিৰ পাছত উপ মুখ্যমন্ত্ৰী সুনেত্ৰ পাৱাৰে উচ্চ সদনৰ পৰা পদত্যাগ কৰাৰ বাবেই এই উপ নিৰ্বাচনৰ প্ৰয়োজনীয়তা আহি পৰিছে। ছগন ভুজৱাল, প্ৰফুল্ল পেটেল, দিলীপ ৱালছে পাটিল আৰু পাৰ্থ পাৱাৰকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকলৰ উপস্থিতিত শ্ৰীজৈনে কালি তেওঁৰ মনোনয়ন পত্ৰ দাখিল কৰে। এই উপ নিৰ্বাচনৰ বাবে বিৰোধী মহাবিকাশ আঘাৰী এম ভি এই কাকো প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীজৈনৰ বিজয় প্ৰায় নিশ্চিত হৈছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ তাৎক্ষণিক যুদ্ধবিৰতিৰ আহ্বানৰ পাছতে ইৰাণ আৰু ইজৰাইলে পৰস্পৰৰ বিৰুদ্ধে চলোৱা সামৰিক আক্ৰমণ সাময়িকভাৱে স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে। অৱশ্যে ইজৰাইলে লেবাননত থকা হিজবুল্লাহৰ ঘাটিসমূহৰ ওপৰত আক্ৰমণ অব্যাহত ৰাখিলে ইৰাণে পুনৰ সামৰিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি সতৰ্ক কৰি দিছে। ইপিনে ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজেও সকীয়াই দিছে যে উত্তৰ ইজৰাইলত আক্ৰমণ অব্যাহত থাকিলে বেইৰুটৰ দক্ষিণ প্ৰান্তত থকা হিজবুল্লাহৰ মুখ্য ঘাটিসমূহত ইজৰাইলে পুনৰ আক্ৰমণ চলাব। উল্লেখযোগ্য যে যোৱা এপ্ৰিল মাহত হোৱা যুদ্ধবিৰতিৰ পাছত ইৰাণ আৰু ইজৰাইলৰ মাজত এয়া আটাইতকৈ পোনপটীয়া সংঘাত আছিল। দেওবাৰে নিশা ইৰাণে ইজৰাইলৰ ভূখণ্ডলৈ কেইবাটাও ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি সেয়া বেইৰুটৰ সমীপত থকা হিজবুল্লাহৰ ঘাটিত ইজৰাইলে চলোৱা সামৰিক অভিযানৰ প্ৰত্যুত্তৰ বুলি অভিহিত কৰিছিল। ইয়াৰ প্ৰতিশোধ হিচাপে ইজৰাইলেও ইৰাণৰ দক্ষিণ পশ্চিম অঞ্চলত থকা এবিধ বিশেষ খনিজ তেলভিত্তিক ৰাসায়নিক প্ৰকল্পক লক্ষ্য কৰি আক্ৰমণ চলাইছিল। এই প্ৰকল্পটো দীৰ্ঘ দূৰত্ব অতিক্ৰম কৰিব পৰা যুদ্ধাস্ত্ৰ উৎপাদনৰ সৈতে জড়িত বুলি ইজৰাইলে দাবী কৰিছিল। ইয়াৰ পাছতে ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ড কৰ্পছে ইজৰাইলৰ হাইফা চহৰত থকা অনুৰূপ এটা প্ৰকল্পত আক্ৰমণ চলাই প্ৰত্যুত্তৰ দিয়া বুলি দাবী কৰে। ইৰাণৰ সামৰিক বাহিনীয়ে কালি ইজৰাইলৰ বিৰুদ্ধে যুদ্ধকালীন তৎপৰতা বন্ধ ৰখাৰ কথা ঘোষণা কৰিছে যদিও দক্ষিণ লেবাননত ইজৰাইলৰ যিকোনো সামৰিক কাৰ্যকলাপৰ বিৰুদ্ধে ইয়াতকৈও তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হ'ব বুলি সতৰ্ক কৰি দিছে। ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানাহিও বৰ্তমান সামৰিক অভিযান বন্ধ থকা বুলি প্ৰকাশ কৰি কয় যে ইৰাণৰ যিকোনো নতুন আক্ৰমণৰ ইজৰাইলে যথোচিত প্ৰত্যুত্তৰ দিব। দুয়োখন দেশৰ মাজত স্থায়ী শান্তি ঘূৰাই আনিবলৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে চলোৱা প্ৰচেষ্টাৰ মাজতেই এই উত্তেজনাময় পৰিস্থিতিৰ সাম কাটিছে। ট্ৰাম্পে জনোৱা অনুসৰি ইজৰাইল আৰু ইৰাণ দুয়োখন দেশে যুদ্ধ অন্ত পৰাটো বিচাৰে আৰু বৰ্তমান শান্তিৰ বাবে আলোচনা অব্যাহত আছে। ইয়াৰ মাজতে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেশকিয়ানে মন্তব্য কৰিছে যে তেওঁলোকৰ দেশ দ্বিপাক্ষিক আলোচনা আৰু ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা দুয়োটাৰে প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ। আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ কালি ভাৰতে নিজৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ৱেষ্ট ইণ্ডিজক 26 ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত 20 অভাৰত 8 উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে 40টা বলত 56 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। স্মৃতি মন্ধানাই 39 ৰাণ কৰে। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰাণহে কৰিবলৈ সমৰ্থ হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি নতুন দিল্লীত স্থলবন্দৰ ব্যৱস্থাপনা প্ৰণালী এল পি এম এছ মুকলি কৰিব। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই আজি নতুন দিল্লীত পি এম এছ এম এৰ 10 বছৰ যতনৰ এটা যুগ উপলক্ষে দিনজোৰা উদযাপন কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। বিশাখাপট্টনম তীখা প্ৰকল্পত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱাসকললৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় তীখা মন্ত্ৰী এইচ ডি কুমাৰস্বামীয়ে আৰ্থিক সাহায্য ঘোষণা কৰিছে। জি আই টেক লাভ কৰা অসমৰ তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে সদৰি কৰিছে আৰু
আমেরিকার রাষ্ট্রপতি ডোনাল্ড ট্রাম্পের আহ্বানের পাছতে ইরান আর ইসরায়েলে সামরিক আক্রমণ সাময়িকভাবে স্থগিত রাখার কথা।

0: un coco na culise. Amar etre batri mani poroborti batri poa 7:55 minute thuni bole pabo.
1: আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত আৰম্ভ কৰিছো আধুনিক গীতৰ অনুষ্ঠানটি অনুষ্ঠানত প্ৰথমে শুনক পুলক বেনাৰ্জী কণ্ঠৰ এই গীতটি

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক পাপৰি গগৈৰ কণ্ঠৰ ইতি গীত, গীতৰ কথা ৰাণা মুকুট কেওটৰ।

শ্রোতাসকলে আধুনিক গীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত এইবাৰ শুনক ৰাজীৱ ৰাজৰ কণ্ঠৰ এই গীতটি।

আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে।

অসমৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ লগতে 8,700 টকা গ্ৰেড কে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroots.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60 শতাংশ নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড টু পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স মেথমেটিক্স ইকনমিক্স ডেমগ্ৰাফী পপুলেশ্যন ষ্টাডিজ অপাৰেশ্যন ৰিচাৰ্চ ইনফৰমেশ্যন টেকনলজি কম্পিউটাৰ ছায়েন্স কম্পিউটাৰ ইঞ্জিনিয়াৰিং কম্পিউটাৰ টেকনলজি কম্পিউটাৰ এপ্লিকেশ্যনছ ডাটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহা নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা লগত অন্যান্য মানচ থাকিব। প্ৰাৰ্থী বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফাইটাৰ ইলেক্ট্ৰিচিয়ান ইনষ্ট্ৰুমেণ্টেণ্ট মেকানিক মেণ্টেনেঞ্চ মেকানিক মেকানিক ৰেডিঅ' এণ্ড টিভি ইলেক্ট্ৰনিক্স মেকানিক মেকানিক মটৰ ভেহিকল ৱায়াৰমেন ট্ৰেক্টৰ মেকানিক আৰ্মিচাৰ কইল ৱাইণ্ডাৰ মেকানিক ডিজেল হিট ইঞ্জিন টাৰ্ণাৰ ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক। ইয়াৰ যিকোনো এটা ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব নাইবা মেকানিকেল ইলেক্ট্ৰিকেল ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্লমা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। পুনৰ কৈছো indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। পুনৰ কৈছো indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। নিউ বাতৰি ইমানেই।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ আৰু 8:30 নৰ্থ ইষ্ট নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস।

গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি সন্ধিয়া ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ সৈতে মত বিনিময় কৰে। তেওঁ আজি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ নিব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামত ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেচেল্টৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলটোৱে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰৰ অগ্ৰগতি, উৎপাদন ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমিকণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকতি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্টট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তৰানিন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীৰ লোকসভা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনৰ ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতি পৰ্যালোচনা কৰে। মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিকসংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে GI টেগ লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় জিলাৰ পল্টন বজাৰ অঞ্চলত আৰক্ষীয়ে চলোৱা এটা অভিযানত মাদক দ্ৰব্য সৰবৰাহকাৰী এজন যুৱকক আৰক্ষীয়ে আটক কৰে। ধৃত সৰবৰাহকাৰীজনৰ পৰা 13 গ্ৰাম সন্দেহযুক্ত মাদক দ্ৰব্য জব্দ কৰা হয়। ডিব্ৰুগড় আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহ আৰু অসামাজিক কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান চলাই এই সৰবৰাহকাৰীজনক আটক কৰিবলৈ সমৰ্থ হয়। যোৰহাট জিলাৰ নিমাতীৰ ফেৰীঘাটত নিৰ্মাণ কৰিবলগীয়া নিমাতী টুৰিষ্ট কাম কাৰ্গো পেছেঞ্জাৰ টাৰ্মিনেল প্ৰকল্পৰ কাম কাজৰ বুজ লোৱাৰ উদ্দেশ্যে কালি জিলায়ুক্ত জয় শিৱানীয়ে নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য চলি থকাৰ সময়ত যাতে স্থানীয় লোকৰ যাতায়াতৰ ক্ষেত্ৰত কোনোধৰণৰ সমস্যা সৃষ্টি নহয় সেই কথা নিশ্চিত কৰিবলৈ জিলায়ুক্তগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়ে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ বনাৰ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰী কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSPৰ জৰিয়তে আবেদনৰ আহান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। বিস্তৃত তথ্যৰ বাবে https://scholarships.gov.in ৱেবছাইট চাব পাৰে। আমাৰ এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

শ্রোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক নয়ন নীলিমৰ কণ্ঠৰ ইতি গীত, গীতৰ কথা বিষ্ণুজ্যোতিৰ।

আধুনিকীত অনুষ্ঠানৰ শেষত সেয়া আছিল জুবিন গাৰ্গ। ইয়াৰ লগে লগে আধুনিকীত অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল।

0: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ খণ্ডেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্ট্ৰেক আদালতত আজি পাঁচগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, জি আই টেগ লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ।

পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তিৰাণী ডেকা। গুৱাহাটীত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ সৈতে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা এখন দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। দলটোৱে আজি অসম ইউৰোপ অংশীদাৰিত্বত নতুন অধ্যায়ৰ সূচনা কৰি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ মুকলি কাৰ্যসূচীতো অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানত অসম চৰকাৰৰ হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানটোত কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব এম চি বি জৰ্জ, ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন, ভাৰতত থকা বেলজিয়ামৰ ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেছেলটৰ, ইউৰোপীয় দেশ প্ৰতিষ্ঠান আৰু ব্যৱসায়িক সংস্থাৰ প্ৰতিনিধিসকলো উপস্থিত থাকিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই আজি মুকলি হ'বলগীয়া ব্লু ভেলী ক্লাষ্টাৰ প্ৰকল্পই অসম আৰু ইউৰোপীয় সংঘৰ সম্পৰ্কক নতুন শিখৰলৈ লৈ যাব বুলি আশা প্ৰকাশ কৰে। এই প্ৰকল্পই অসমৰ কৃষক তথা উদ্যোগী আৰু যুৱ সমাজৰ বাবে নতুন দিশ উন্মোচন কৰিব বুলিও প্ৰকাশ কৰে। উল্লেখযোগ্য যে ভাৰতত থকা ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰ্ভে ডেলফিন আৰু বেলজিয়ামৰ ভাৰতত থকা ৰাষ্ট্ৰদূত ডিডিয়েৰ ভাণ্ডাৰ হেছেলটৰ নেতৃত্বত অহা ইউৰোপীয় সংঘৰ এটা উচ্চ পৰ্যায়ৰ প্ৰতিনিধি দলে কালি মৰিগাঁও জিলাৰ জাগীৰোডৰ টাটা ছেমি কণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত জিলাখনৰ আয়ুক্ত অনামিকা তিৱাৰীয়ে তেওঁলোকক সংগ দি জিলাখনৰ সামগ্ৰিক উন্নয়ন, ঔদ্যোগিক ক্ষেত্ৰত সম্ভাৱনা আদিৰ বিষয়ে প্ৰতিনিধিসকলক অৱগত কৰে। দলটোৱে প্ৰকল্পটোৰ নিৰ্মাণ ক্ষেত্ৰত অগ্ৰগতি, উৎপাদনৰ ব্যৱস্থা, দক্ষ মানৱ সম্পদ গঢ়ি তোলাৰ প্ৰচেষ্টা আৰু ভৱিষ্যৎ পৰিকল্পনাসমূহৰ বিষয়ে বুজ লয়। এই পৰিদৰ্শনে আন্তঃৰাষ্ট্ৰীয় বিনিয়োগ, প্ৰযুক্তিগত সহযোগিতা আৰু বিশ্বজুৰি ঔদ্যোগিক অংশীদাৰিত্বৰ ক্ষেত্ৰত নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব বুলি আশা কৰা হৈছে। এই প্ৰকল্পই অসমক বিশ্বৰ ছেমি কণ্ডাক্টৰ আৰু ইলেক্ট্ৰনিক সামগ্ৰী উৎপাদনৰ মানচিত্ৰত বিশেষ স্থান প্ৰদান কৰাৰ লগতে ৰাজ্যখনৰ আৰ্থ সামাজিক উন্নয়ন, কৰ্মসংস্থাপন সৃষ্টি আৰু দক্ষতা বিকাশৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি প্ৰতিনিধি দলটোৱে মত প্ৰকাশ কৰে। ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলটোৰ বাবে কালি সন্ধিয়া ৰাজ্য চৰকাৰৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান আৰু নৈশভোজৰ আয়োজন কৰা হয়। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিব। দখলমুক্ত ভূমি যাতে পুনৰ কোনো লোকে অবৈধভাৱে দখল কৰিব নোৱাৰে তাৰ বাবে কঠোৰ, সুদৃঢ় আৰু স্থায়ী ব্যৱস্থা কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি গুৱাহাটীৰ লোকসেৱা ভৱনত আয়োজিত এখন বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজিৰ অধীনত ৰাজ্যখনত ৰূপায়িত প্ৰকল্পসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে। এই বৈঠকতে চৰকাৰে দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে ৰাজ্য চৰকাৰে যোৱা 5 বছৰত 200 বৰ্গ কিলোমিটাৰতকৈও অধিক ভূমি দখলমুক্ত কৰিছে। উল্লেখযোগ্য যে বৈঠকত মুখ্যমন্ত্ৰীয়ে কৃষকসকলে সৰ্বাধিক লাভ অৰ্জন কৰিব পৰাকৈ এই পুঁজি অধিক ফলপ্ৰসূ ব্যৱহাৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে কৃষক, কৃষক উৎপাদক সংস্থা, মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ হিতাধিকাৰী, উদ্যোগী, বেংক, ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক অৰ্থাৎ নাবাৰ্ডকে ধৰি সকলো অংশীদাৰক একত্ৰিত কৰি বিস্তৃত কৰ্মশালা আয়োজনৰ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে ৰাজ্যৰ অধিক সংখ্যক থলুৱা কৃষিজাত সামগ্ৰীৰ বাবে জিআই টেক লাভৰ প্ৰচেষ্টা আৰু ৰাজ্যজুৰি জৈৱিক প্ৰমাণীকৰণ প্ৰক্ৰিয়াক অভিযানৰ ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰতো মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। কৃষক আৰু উৎপাদকসকলক এগ্ৰিগেটৰ, ৰপ্তানিকাৰক আৰু বজাৰৰ সৈতে অধিক সংযোগ স্থাপন কৰি বিশ্ব বজাৰত অসমৰ কৃষিজাত সামগ্ৰীৰ প্ৰৱেশৰ অধিকাৰ বৃদ্ধি কৰাৰো নিৰ্দেশ দিয়ে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 5 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস, মহেশ্বৰ হালৈ, প্লাবিতা বৰকাকটি, বেবী বৰা আৰু শ্বাহিদ শ্বান হকক ফাষ্ট্ৰেক আদালতত হাজিৰ হ'বলৈ নিৰ্দেশ দিয়া হৈছে। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰে। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। জিআই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰিছে বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে প্ৰকাশ কৰিছে। তেওঁ কয় যে কৃষি আৰু প্ৰসংস্কৰণ

খাদ্য সামগ্ৰী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণৰ সহায়ত ডুবাইলৈ তেজপুৰৰ লিচুৰ ইতিমধ্যে প্ৰথম পৰ্যায়ৰ ৰপ্তানি কৰা হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীগোৱেলে কয় যে এই পদক্ষেপৰ জৰিয়তে অঞ্চলটোৰ লিচু খেতিয়কসকলে উন্নত মূল্য লাভ কৰাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষিজাত সামগ্ৰীসমূহৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব। ইফালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ কালি 10,300 লিচু প্ৰেৰণ কৰা হয়। তেজপুৰৰ একাংশ লিচু খেতিয়কে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰা এই লিচুসমূহ হৈছে বম্বায়া, শ্বাহী, ইলাচি, বিলাতী আৰু পিয়াজী জাতৰ। উল্লেখযোগ্য যে তেজপুৰৰ লিচুৰ সোৱাদ লোৱাৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজহুৱাকৈ এই লিচুৰ প্ৰশংসা কৰিছিল। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অহা 23 জুনত 2026 বৰ্ষৰ পদ্ম বঁটাসমূহ প্ৰদান কৰিব। এই পৰ্যায়ত মুঠ 65 গৰাকী ব্যক্তিক এই সন্মান প্ৰদান কৰা হ'ব। যোৱা মাহত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা অনুষ্ঠানৰ প্ৰথম পৰ্যায়ত 66 গৰাকী ব্যক্তিক পদ্ম বঁটা প্ৰদান কৰা হৈছিল। পদ্ম বঁটা প্ৰদানৰ দ্বিতীয় পৰ্যায়ত অসমৰ নুৰুদ্দিন আহমেদ, যোগেশ দেউৰী, পখিলা লেকথেপি আৰু মৰণোত্তৰভাৱে কবীন্দ্ৰ পুৰকায়স্থক এই সন্মান প্ৰদান কৰা হ'ব। এইবেলি পদ্ম সন্মানৰ বাবে নিৰ্বাচিত হোৱা নুৰুদ্দিন আহমেদ এগৰাকী প্ৰখ্যাত ভাস্কৰ্য শিল্পী তথা কলা নিৰ্দেশক। 1958 চনৰ 17 জানুৱাৰীত নলবাৰীৰ হাতীকুচিত জন্মগ্ৰহণ কৰা এইগৰাকী শিল্পীয়ে অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় পৰ্যায়লৈকে নিজৰ সৃষ্টিশীল কৰ্মৰে নৱজাগৰণৰ সূচনা কৰে। সংগীত নাটক একাডেমী বঁটাৰে সন্মানিত নুৰুদ্দিন আহমেদে শিল্পকলাৰ জৰিয়তে অসমীয়া সংস্কৃতিক বহল পৰিসৰৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰি আহিছে। মুম্বাইৰ জে জে কলেজ আৰু ললিত কলা একাডেমীত শিল্পকলা অধ্যয়ন কৰাৰ লগতে তেওঁ নতুন দিল্লীৰ কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পদ আৰু প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা পুতলা নাচৰ প্ৰশিক্ষণ লয়। ৰাজ্যৰ নাটক, চলচ্চিত্ৰ আৰু ভাস্কৰ্য শিল্পৰ সৈতে সক্ৰিয়ভাৱে জড়িত হৈ থকাৰ সুবাদত তেওঁ 2001ৰ পৰা 2003 চনলৈকে গণৰাজ্য দিৱসত দিল্লীত অসমৰ প্ৰতীকপট নিৰ্মাণত নেতৃত্ব দিছিল। অসম সাহিত্য সভাৰ কলাৰত্ন সন্মান লাভ কৰা নুৰুদ্দিন আহমেদে 2025 চনত গুৰুজী আদ্যশৰ্মা বঁটা লাভ কৰে। তেওঁ বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প নিৰ্মাণতো অৱদান আগবঢ়ায়। ভ্ৰাম্যমান থিয়েটাৰত মঞ্চসজ্জাৰ বাবে বিশেষভাৱে পৰিচিত নুৰুদ্দিন আহমেদে সমুদ্ৰ মন্থন, টাইটানিক, ডাইনছৰ, ছুনামি আদি নাটৰ কলা নিৰ্দেশনাৰ দায়িত্ব পালন কৰিছিল। 100 খনতকৈও অধিক ছবিত কলা নিৰ্দেশক হিচাপে দায়িত্ব পালন কৰা নুৰুদ্দিন আহমেদৰ অধীনত বহু শিক্ষাৰ্থীয়ে ভাস্কৰ্য শিল্পৰ শিক্ষা গ্ৰহণ কৰি আছে। এইগৰাকী প্ৰতিষ্ঠিতযশা শিল্পীক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ বাবে ৰাজ্যবাসীয়ে গৌৰৱ অনুভৱ কৰিছে। ৰাজ্য চৰকাৰৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণী কল্যাণ অধিকাৰীৰ কাৰ্যালয়ৰ পৰা চলিত শিক্ষাবৰ্ষৰ জলপানীৰ বাবে আবেদন বিচাৰি বিজ্ঞপ্তি জাৰি কৰা হৈছে। অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীৰ পৰা ৰাষ্ট্ৰীয় জলপানী পৰ্টেল NSSP-ৰ জৰিয়তে আবেদনৰ আহান জনোৱা হৈছে। মুঠ 5খন আঁচনিৰ অধীনত এই জলপানী প্ৰদান কৰা হ'ব। ইয়াৰে ভিতৰত 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে 1ম শ্ৰেণীৰ পৰা 10ম শ্ৰেণীলৈ জলপানী, অনুসূচিত জাতিৰ শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী, অন্যান্য পিছপৰা শ্ৰেণীৰ 9ম আৰু 10ম শ্ৰেণীৰ শিক্ষাৰ্থীৰ বাবে জলপানী আৰু এই একেই শ্ৰেণীৰ অন্তৰ্ভুক্ত শিক্ষাৰ্থীৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী সময়ৰ বাবে জলপানী প্ৰদান কৰা হ'ব। আবেদনকাৰীয়ে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰা জাৰি কৰা অনুসূচিত জাতি বা অন্যান্য পিছপৰা শ্ৰেণীৰ অন্তৰ্ভুক্তিৰ প্ৰমাণ পত্ৰ দাখিল কৰিব লাগিব। শক্তিপীঠ কামাখ্যা দেৱালয়ত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা অনুষ্ঠিত হ'ব। দেৱালয় কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে কামাখ্যা মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ব। 23, 24 আৰু 25 জুনত কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণভাৱে বন্ধ থাকিব। 26 জুনৰ পুৱা অম্বুবাচীৰ নিবৃত্তিৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে পুনৰ মুকলি কৰি দিয়া হ'ব। প্ৰতিবছৰৰ দৰে এইবাৰো অম্বুবাচীৰ সময়ত নীলাচলত দেশ বিদেশৰ ভক্তৰ সমাগম হ'ব বুলি দেৱালয় কৰ্তৃপক্ষই আশা প্ৰকাশ কৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান অহা 25 জুনৰ পৰা পৰ্যটকৰ বাবে বন্ধ ৰখা হ'ব। ইয়াৰ প্ৰাক্ষণত ৰাষ্ট্ৰীয় উদ্যানখনত দেশী বিদেশী পৰ্যটকে ভিৰ কৰা পৰিলক্ষিত হৈছে।
আইচিচি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন প্ৰস্তুতিমূলক খেলত কালি ভাৰতে ৱেষ্ট ইণ্ডিজক ছাব্বিছ ৰাণত পৰাস্ত কৰে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে নিৰ্ধাৰিত বিশ অভাৰত আঠটা উইকেট হেৰুৱাই এশ ঊনাশী ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ভাৰতী ফুলমালীয়ে চল্লিছটা বলত ছাপন্ন ৰাণ কৰি আউট নোহোৱাকৈ থাকে।

0: মান্ধানাই 39 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত ৱেষ্ট ইণ্ডিজে নিৰ্ধাৰিত অভাৰত 8 উইকেটৰ বিনিময়ত 153 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ শ্ৰেয়াংকা পাটিলে 4টা আৰু ৰাধা যাদৱে 3টা উইকেট দখল কৰে। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন মন্ত্ৰীসভাৰ দপ্তৰ বিতৰণক লৈ কালি কৰা ঘোষণা, শিল্পী জুবিন গাৰ্গৰ মৃত্যুগোচৰৰ বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণি, ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ প্ৰাদুৰ্ভাৱ, মীন নিগমৰ নিযুক্তি কেলেংকাৰীক লৈ চি আই ডি তৎপৰতা আদিকে ধৰি কেইবাটাও বাতৰি আজি কাকতসমূহে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। ইয়াৰে মন্ত্ৰীসভা সম্প্ৰসাৰণৰ বাতৰিটো প্ৰায়কেইখন কাকতেই আজি প্ৰাধান্য দিছে। বাতৰিটো আমাৰ অসম কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগ বিভাগ নিজৰ লগত ৰাখি নিজা সমীকৰণেৰে 12 মন্ত্ৰীক 36টা দপ্তৰ বিতৰণ মুখ্যমন্ত্ৰীৰ, আৰু অসমীয়া খবৰ কাকতে গৃহ, লোকনিৰ্মাণ, শক্তি আৰু জনসংযোগসহ বিতৰণ নকৰা দপ্তৰৰ দায়িত্বত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা 16 মন্ত্ৰীৰ কান্ধত একাধিক বিভাগৰ দায়িত্ব শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতৰ বাতৰিটোৰ শিৰোনাম পৰ্টফলিঅ'ছ এলোকেটেড টু 12 নিউলি ইণ্ডাক্টেড মিনিষ্টাৰ্ছ। কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীৰে অসমত উপস্থিত হোৱা ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলৰ ভ্ৰমণ সন্দৰ্ভত এটা বাতৰি নিয়মীয়া বাৰ্তা কাকতে, জাগিৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন ইউৰোপীয়ান ইউনিয়নৰ প্ৰতিনিধিৰ আজি মুকলি ব্লু ভেলী ক্লাষ্টাৰ শিৰোনামেৰে প্ৰকাশ কৰিছে। একেটা বাতৰিৰ দ্য চেণ্টিয়েল কাকতৰ শীৰ্ষক ইউ টিম ভিজিটছ ছেমিকণ্ডাক্টৰ প্লাণ্ট হেজ ফাৰ্ষ্ট হেণ্ড ইনচাইটছ। গ্ৰীষ্মৰ আগমনৰ লগে লগে বাহকজনিত ৰোগে লোৱা ভয়ংকৰ ৰূপ আৰু ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰক লৈ এটা বাতৰি অসমে প্ৰতিদিন কাকতে আজি প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মীন নিগমৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সন্দৰ্ভত এটা বাতৰি দৈনিক জনভূমি কাকতে, মীন নিগমৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত সমন জাৰি, বিধায়ক ৰমাকান্ত দেউৰীৰ ঘৰত চি আই ডি, মৰিগাঁৱত চাঞ্চল্য শিৰোনামেৰে প্ৰকাশ কৰিছে। অসমবাসীক গৌৰৱান্বিত কৰি বীৰজোৱান মেজৰ ভাৰ্গৱ কলিতা আৰু ৰাইফলমেন ধ্ৰুৱজ্যোতি দত্তক কালি ৰাষ্ট্ৰপতি ভৱনত শৌৰ্য চক্ৰৰে সন্মানিত কৰাৰ বাতৰিটো আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত স্থান দিছে। ফাষ্টেগ আদালতত কালি শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিচাৰ প্ৰক্ৰিয়াৰ আৰম্ভণিৰ এটা বাতৰি দৈনিক অসম কাকতত আজিৰ শীৰ্ষক ফাষ্টেগ আদালতত জুবিন হত্যাৰ বিচাৰ আৰম্ভ, 4জনৰ সাক্ষ্যদান। দৈনিক অগ্ৰদূত কাকতেও বাতৰিটো 4 অভিযুক্তৰ জামিন আবেদন নাকচ, সাক্ষীৰ উপস্থিতিত জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানি আৰম্ভ শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া হওক আমি বাতৰি মাজলৈ উভতি যাওঁ।
0: ধন্যবাদ ডেভিড। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 34 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ কোনো কোনো অংশত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি দলেৰে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, মুকলি কৰা হ'ব ব্লু ভেলী ক্লাষ্টাৰ, ৰাজ্যৰ দখলমুক্ত ভূমি সুৰক্ষাৰ বাবে স্থায়ী ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত ফাষ্টট্ৰেক আদালতত আজি 5গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ, জি আই টেক লাভ কৰা তেজপুৰৰ লিচু আন্তঃৰাষ্ট্ৰীয় বজাৰত প্ৰৱেশ কৰা বুলি কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলৰ প্ৰকাশ, আৰু আই চি চি মহিলা টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন প্ৰস্তুতিমূলক খেলত ভাৰতৰ জয়লাভ। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।
2: এই আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আৰম্ভ কৰিছো চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ। আৰম্ভণিতে শুনো মুকুতা ছবিৰ পৰা দীপেন বৰুৱা কণ্ঠৰ এই গীতটি, গীতৰ কথা নৱকান্ত বৰুৱাৰ।

1942 এ লাভ ষ্টৰী এই ছবিখনৰ পৰা এইবাৰ শুনোৱা হওক লতা মংগেশকাৰৰ কণ্ঠৰ এই গীতটি, সংগীত আৰ ডি বৰ্মনৰ।

0: অনুষ্ঠানত এইবাৰ শুনো হাম আপকে হ্যায় কন ছবিখনৰ পৰা লতা মঙ্গেশকাৰ, এস পি বালাসুব্রমণিয়ামৰ কণ্ঠৰ গীতটি, সংগীত রাম লক্ষ্মণৰ।
1: Two, one, let's start the fun!

চিনেমাগীতৰ অনুষ্ঠান ৰূপালীধৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। অনুষ্ঠানত এইবাৰ শুনোৱা হওক ডাক চিনেমাখনৰ পৰা জুবিন গাৰ্গ কণ্ঠৰ এই গীতটি।

প্ৰিয় শ্ৰোতা, ৰূপালী ঢৌ অনুষ্ঠানৰ শেষত সেয়া আছিল কিস্মত কানেকশ্যন ছবিত আতিফ আছলাম আৰু আলকা য়াগনিক, সংগীত প্ৰীতমৰ, আৰু এই গীতটিৰে সামৰিছো আজিৰ

রূপালী ঢৌ অনুষ্ঠানটি শুনিলে। আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 299.9 মিটাৰত। এতিয়া সময় পুৱা 9:45 হৈ গৈছে। ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰথম অধিৱেশন। আমাৰ দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 11:30 বজাত। নমস্কাৰ।

নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। সমশ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ দ্বিতীয় অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 290.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চি 1026 কিলোহাৰ্জত। আমাৰ আজিৰ এই অধিৱেশনৰ দায়িত্বত আছে ডিউটি ৰুমত সিদ্ধাৰ্থ দত্ত, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, মনোজ হাজৰিকা আৰু বিশ্বদেৱ স্বৰ্গীয়াৰী, ট্ৰান্সমিটাৰত অজয় আনন্দ আৰু আছিফ আহমেদ, আৰু ষ্টুডিঅত মই সংগীতা দাস। প্ৰিয় শ্ৰোতা, আৰম্ভ কৰিছো গীতিমালিকাৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানত প্ৰথমে শুনক তৰালী শৰ্মা কণ্ঠৰ এটি গীত, গীতৰ কথা নৱকান্ত বৰুৱাৰ।

সেয়া আছিল জয়ন্ত শৰ্মা। শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনক দিনেশ বৈশ্যৰ গীতৰ কথাৰে পূৰৱী গগৈ কণ্ঠৰ এটি গীত।

অনুষ্ঠানত সেয়া আছিল পূৰবী গগৈ। গীতিমালিকাৰ গীত অনুষ্ঠানত এইবাৰৰ শিল্পী পংকজ দত্ত, গীতৰ কথা অনিল কলিতাৰ।

অনুষ্ঠানত সেয়া আছিল পংকজ দত্ত। শ্ৰোতাসকলে গীতিমালিকাৰ গীতৰ অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানৰ শেষত শুনক অৰুণিমা ভৰালীৰ গীতৰ কথাৰে তৃষা শইকীয়া কণ্ঠৰ এটি গীত।

অনুষ্ঠানৰ শেষত সেয়া আছিল তৃষা শইকীয়া গীতিমালিকাৰ গীত। অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ গীতিমালিকাৰ গীতৰ অনুষ্ঠানত তৰালি শৰ্মা, জয়ন্ত শৰ্মা, পূৰৱী গগৈ, পংকজ দত্ত আৰু তৃষা শইকীয়াৰ কণ্ঠৰ কেইটিমান গীত শুনিলে।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.1।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: ভীম।
1: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযোগৰ কাৰণে।
0: মোৰ প্ৰিয় জনজন, মই গাওঁ তোমাৰ গান।
2: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
1: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযোগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

আজি সন্ধিয়া 7:45 এখনিয়ালেখ্য তুৰে মুৰে আলোকৰে যাত্ৰা ৰচনাৰ প্ৰযোজনা স্বপ্নীল শইকীয়া আৰু গীতিমা ভাগৱতীৰ।

আৰম্ভ কৰিব লৈছো যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডিআৰএম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত পম্পী মালাকাৰৰ সৈতে মই কস্তুৰীমা দাস।

প্ৰস্তুতা যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ প্ৰাক মুহূৰ্তত জনাবলৈ লোৱা হৈছে আজি আৰু কাইলৈ যুৱবাণীযোগে প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসূচীৰ কিছু আগতীয়া ৰেঙনি খন্তি সময়ৰ পাছতে অৰ্থাৎ 5:15 নিবেদন কৰা হ'ব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান প্ৰচাৰৰ সময় 5:55 পালিতা নাথৰ কণ্ঠত লোকগীত শুনিবলৈ পাব 6:10 6:30 আগবঢ়োৱা হ'ব পিয়াসী সেনগুপ্তাৰ ভজন 7:45 আগবঢ়োৱা হ'ব এখনি সংগীতালেখ্য তোৰে মোৰে আলোকৰে যাত্ৰা সংগীতালেখ্যখনি আগবঢ়াব স্বপ্ননীল শইকীয়া আৰু গীতিমা ভাগৱতীয়ে আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এতিয়া জানোচোন কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈ যুৱবাণী। কাইলৈও আজিও একে সময়তে অৰ্থাৎ 5:10 মুকলি কৰা হ'ব যুৱবাণী। 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থানৰ প্ৰচাৰৰ সময় 5:55। একক ছবিৰ গীত শুনিবলৈ পাব 6:10। 6:30 শুনিবলৈ পাব খয়াল। এখন নাটক আগবঢ়োৱা হ'ব 7:45। আৰু প্ৰিয় শ্ৰোতা, এই অনুষ্ঠানৰে সামৰা হ'ব আমাৰ কাইলৈ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আমিষা পাটিল, সোনম কাপুৰৰ জন্মদিন উপলক্ষে আজিৰ মনোৰঞ্জন সজোৱা হৈছে তেওঁলোকে অভিনয় কৰা কেইখনমান ছবিৰ কেইটিমান সুৰীয়া গীতেৰে। প্ৰথমেই শুনাবলৈ লোৱা হৈছে দিল্লী ছিক্স ছবিখনৰ পৰা মোহিত চৌহানৰ কণ্ঠত এই গীতটি।

2009 চনত মুক্তি লাভ কৰা দিল্লী ছিক্স ছবিখনত সোনম কাপুৰে কৰা অভিনয়ৰ যোগেদি দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিছিল। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো দিল্লী ছিক্স এই ছবিখনৰ পৰাই জাভেদ আলী আৰু কৈলাশ খেৰৰ কণ্ঠত অন্য এটি গীত।

শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰত। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো নিৰ্জা ছবিখনৰ পৰাই অন্য এটি গীত।

মনপুৰে শ্ৰোতাসকলে নিজা ছবিখনৰ পৰা গীত শুনিলে। প্ৰিয় শ্ৰোতা, এইবাৰ শুনাবলৈ লৈছো কাহনা প্যাৰ হে ছবিখনৰ পৰা লাকী আলী আৰু সংগীবিন্দৰ কণ্ঠৰ এই গীতটি।

অমিশা পেটেল হৈছে এগৰাকী বিখ্যাত ভাৰতীয় অভিনেত্ৰী যিয়ে ঘাইকৈ হিন্দী, তেলেগু আৰু তামিল ছবিত অভিনয় কৰে।

মনোৰঞ্জনৰ শেষত এইবাৰ শুনাবলৈ লোৱা হৈছে কাহুনা পিয়াৰহিয়ে ছবিখনৰ পৰাই লাকী আলীৰ কণ্ঠত এই গীতটি।

0: ইমানপৰে শ্ৰোতাসকলে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো নৱপ্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত শিক্ষণ প্ৰশিক্ষণ সংস্থান।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহা নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য মানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdrules.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। বিতং তথ্য আৰু আবেদনৰ বাবে pwdrules.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইন গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথামেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথামেটিক্স, ইকনমিক্স, ডেমগ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যন ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ

0: টেকনোলজি, কম্পিউটার এপ্লিকেশন, ডাটা সায়েন্স বা আর্টিফিশিয়াল ইন্টেলিজেন্স বিষয় লৈ স্নাতক হব লাগিব। আনবোৰ পদৰ বাবে প্ৰাৰ্থী স্নাতক হব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। পুনৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ডে 11,127 এছিষ্টেণ্ট লক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকেল, ৱেয়াৰমেন, ট্ৰেক্টৰ মেকানিক, উইণ্ডৰ মেকানিক, ডিজেল, হিট ইঞ্জিন টাৰ্ণাৰ মেকানিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিচনাৰিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITR চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। পুনৰ কৈছো, বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰ ফৰ্চ ফ্লাইং ব্ৰাঞ্চ গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে AFCET 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। পুনৰ কৈছো, বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in চাব পাৰে। আবেদনৰ শেষ তাৰিখ 19 জুন।
1: শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

মনপৰে শ্ৰোতাসকলে, পিয়াসী সেনগুপ পালিতানাথৰ কণ্ঠত লোকগীত শুনিলে। প্ৰিয় শ্ৰোতা, খন্তেক সময়ৰ পাছতে দিল্লী কেন্দ্ৰৰ পৰা সংস্কৃতত বাতৰি ৰিলে কৰি শুনোৱা হ'ব।

0: শ্ৰোতাসকলে পিয়াসী সেনগুপ্তৰ কণ্ঠত ভজন শুনিলে।
1: অনুৰাগ মোৰ গীত,
2: আলাপ অনুৰাগ,
1: আভৰণ মোৰ সুৰৰ মোৰ তনা।
2: আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ।
1: অনুভূতি মোৰ
2: অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM 100.8।

প্রতিখন ঘরৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত ন ৰূপত

0: ঘৰতে গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক সন্ধিয়াৰ আঞ্চলিক বাতৰি।
4: এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ডঃ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে যদুমণি শইকীয়া। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূত হাৰুৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকল উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ FEBI ইণ্ডিয়াৰ সৈতেও ফলপ্ৰসূ আলোচনাত মিলিত হয়। এই আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰা হয়। ইউৰোপৰ 250টাৰো অধিক প্ৰতিষ্ঠান আৰু 6000ৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা FEBIৰ সৈতে অংশীদাৰিত্বৰ জৰিয়তে অসমৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। সুদক্ষ মানৱ সম্পদ, উদ্যোগ নীতি আৰু

0: Ursula von der Leyen mark a historic milestone in these relations. The successful conclusion of negotiations for India-EU free trade agreement has opened a new chapter in economic cooperation between two world largest democratic and economic spaces. Together with the adoption of the Towards 2030 India-EU Joint Comprehensive Strategic Agenda, India and the European Union have established an ambitious roadmap covering trade, investment, technology and innovation, connectivity, skill and mobility, sustainability, security and defense cooperation.
1: এই কৰ্মশালাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সচিব, বেলজিয়ামৰ ৰাষ্ট্ৰদূত, চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ প্ৰতিনিধি উপস্থিত থাকে। কৰ্মশালাত মূলতঃ অসম ৰাইজিং, দেশৰ উত্তৰ পূৰ্বাঞ্চলৰ কৌশলগত প্ৰৱেশদ্বাৰ, চাহৰ পৰা চিপছলৈ, অসমৰ পৰা বিশ্বব্যাপী মূল্য শৃংখলা গঢ়ি তোলা আৰু অসম 2035 বিকাশ, উদ্ভাৱন আৰু বহনক্ষম ভৱিষ্যতৰ বাবে যৌথ দৃষ্টিভংগী শীৰ্ষক বিষয়বস্তু সন্দৰ্ভত আলোকপাত কৰা হয়। মুখ্যমন্ত্রী ডক্টৰ শর্মাৰ লগতে ইউৰোপীয় সংঘৰ প্ৰতিনিধিসকলে এখন সংবাদমেলত অংশ লয়। সংবাদমেলত মুখ্যমন্ত্রী ডক্টৰ শর্মা আৰু সংঘৰ প্ৰতিনিধিয়ে এই ব্লু ভেলিজ ক্লাষ্টাৰ কৰ্মশালাৰ পদক্ষেপক আদৰণি জনায়। এই কাৰ্যসূচীয়ে ইউৰোপৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনৰ সম্পৰ্ক শক্তিশালী কৰি তুলিব আৰু পাৰস্পৰিক বিনিময় সম্ভৱ কৰি তুলিব বুলি সংবাদমেলত প্ৰকাশ কৰা হয়। ৰাজ্যিক মন্ত্ৰীসভাৰ সদ্য দায়িত্বপ্ৰাপ্ত 12গৰাকী মন্ত্ৰীয়ে দায়িত্ব লাভ কৰাৰ পাছতে নিজ নিজ বিভাগৰ কাম কাজ সম্পাদনৰ বাবে তৎপৰতা আৰম্ভ কৰাৰ লগতে অভিভাৱক মন্ত্ৰীসমূহে সংশ্লিষ্ট জিলাসমূহ ভ্ৰমণ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱে অনাগত সময়ৰ বাবে শিক্ষা বিভাগৰ কৰ্মসূচী প্ৰস্তুত কৰা সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিক্ষকৰ বদলীকৰণ পৰ্টেল আৰু শিক্ষা সেতুৰ তথ্যও বিশ্লেষণ কৰে। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলিও ডাঃ পেগুৱে উল্লেখ কৰে।
2: প্ৰথম মই বিভাগসমূহৰ লগত প্ৰাথমিক প্ৰাৰম্ভিক একোখনকৈ সভা অনুষ্ঠিত কৰি লৈছো। যোৱাকালি মই তথ্য প্ৰযুক্তি বিভাগৰ সকলো বিষয়াবৰ্গৰ লগত আলোচনাত মিলিত হওঁ, জনজাতি পৰিক্ৰমা বিভাগৰ লগত মিলিত হওঁ, আজি উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগ লগতে এই বিভাগ দুটাৰ অধীনত থকা ছটাকৈ সঞ্চালকালয় তেওঁলোকৰ বিষয়াবৰ্গৰ লগত আমাৰ যিখিনি কাৰ্যসূচী প্ৰগ্ৰেম চলি আছে, এক্টিভিটি চলি আছে, সেইখিনিৰ উপৰিও বৰ্তমান চৰকাৰখনৰ যিটো ভিছন, যিখিনি আমাৰ প্ৰায়ৰিটি, এইখিনি লৈ মই জনতা ভৱনত এক আলোচনাত মিলিত হওঁ।
1: বৰপেটা জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজ্যৰ সামাজিক ন্যায় আৰু সবলীকৰণ, ভূমি সংৰক্ষণ আদি বিভাগৰ মন্ত্ৰী অশ্বিনী ৰায় চৰকাৰ জিলাখনত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে জিলাখনৰ সম্ভাৱ্য বান পৰিস্থিতি পৰ্যালোচনা কৰাৰ লগতে আগতীয়াকৈ ল'বলগীয়া ব্যৱস্থা সন্দৰ্ভত জিলা প্ৰশাসনৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনা কৰে। তেওঁ ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰটো সেৱা জনায়। সাংবাদিকৰ আগত মন্ত্ৰীগৰাকীয়ে অনাগত দিনত বৰপেটাৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰীৰ পৰামৰ্শমৰ্মে কাম কৰি যাব বুলি জানিবলৈ দিয়ে। শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অভিভাৱক মন্ত্ৰী বিমল বৰাই জিলা প্ৰশাসনৰ সৈতে পৰ্যালোচনা বৈঠক অনুষ্ঠিত কৰি জিলাখনৰ বিভিন্ন সমস্যা আৰু উন্নয়নমূলক কাম কাজৰ অগ্ৰগতিৰ বুজ লৈছে। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে আজি শ্ৰদ্ধা নিবেদন কৰা হৈছে। উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত তেওঁৰ আদৰ্শই সামাজিক ন্যায় লাভ আৰু সৰ্বাম্মক উন্নয়নৰ ক্ষেত্ৰত সমাজক সদায় দিক নিৰ্দেশ কৰি থাকিব বুলি উল্লেখ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীৰাধাকৃষ্ণনে কয় যে বিৰচা মুণ্ডাৰ জীৱনে সাহস, আত্মসন্মান আৰু ন্যায়ৰ হকে আপোচহীন মনোভাৱেৰে কৰা সংগ্ৰামকে প্ৰতিফলিত কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুণ্যতিথি উপলক্ষে ধৰতী আবা ভগৱান বিৰচা মুণ্ডাৰ ত্যাগ আৰু সংগ্ৰামী জীৱনক শ্ৰদ্ধাৰে স্মৰণ কৰে। তেওঁ কয় যে এইগৰাকী মহান ব্যক্তিয়ে ওৰে জীৱন জনজাতীয় সমাজৰ স্বাভিমান, সংস্কৃতি আৰু অধিকাৰ ৰক্ষাৰ বাবে কাম কৰি গৈছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিৰচা মুণ্ডাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে নেতাগৰাকীলৈ গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ বাৰ্তাযোগে তেওঁ কয় যে উলগুলান আন্দোলনৰ মাধ্যমেৰে বিৰচা মুণ্ডাই ব্ৰিটিছ শাসকৰ বিৰুদ্ধে স্বাধীনতাৰ ৰণসিঙা বজাইছিল। বিৰচা মুণ্ডাক জনজাতীয় গৌৰৱ, দেশপ্ৰেম আৰু সাংস্কৃতিক সচেতনতাৰ অমৰ প্ৰতীকস্বৰূপ বুলি অভিহিত কৰি শ্ৰীশ্বাহে কয় যে এইজন নেতাৰ সংগ্ৰামৰ কাহিনী আজিও লক্ষ লক্ষ জনতাৰ বাবে প্ৰেৰণাৰ উৎস হৈ আছে। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীয়েও পুণ্যতিথি উপলক্ষে বিৰচা মুণ্ডাৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। খিলঞ্জীয়া লোকৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত এইজনা নেতাৰ সংগ্ৰাম আৰু ত্যাগৰ তুলনা নাই বুলি তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন কৰিছে। তেওঁ কয় যে অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, জনজাতীয় গৌৰৱ আৰু ৰাষ্ট্ৰসেৱাৰ অদ্বিতীয় উদাহৰণ হিচাপে বিৰচা মুণ্ডা চিৰস্মৰণীয় হৈ আছে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক যদুমণি শইকীয়াৰ পৰা।
3: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন

0: গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনৰ ভিতৰত কেছদাৰী দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আজি অভিযুক্তৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰি ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কেছদাৰীৰ লগতে নিম্ন আদালতৰ গোচৰটোৰ সম্পৰ্কীয় নথি পত্ৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতে আজি জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুগৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰে। আদালতে 5 গৰাকী সাক্ষীৰ বাবে আজি নিৰ্দিষ্ট কৰিছিল যদিও সময়ৰ অভাৱৰ বাবে 3 গৰাকী সাক্ষীৰ সাক্ষ্য গ্ৰহণ কৰিব পৰা নগ'ল। চৰকাৰী পক্ষৰ সাক্ষী হিচাপে আজি বিশ্বজিৎ দাস আৰু প্লাবিতা বৰকাকৰীৰ সাক্ষ্য গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে কালিৰে পৰা এই গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে আৰু কালি আদালতে মৰিগাঁও জিলাৰ তদানীন্তন আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনৰ সাক্ষ্য গ্ৰহণ কৰিছিল। এই গোচৰত সাক্ষী হিচাপে মুঠ 394 গৰাকী লোকৰ নাম অন্তৰ্ভুক্ত হৈছে। উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডে বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ কৰিছে। গুৱাহাটীৰ এখন হোটেলত এই সন্দৰ্ভত আজি কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ যুটীয়া সচিব শ্ৰীমতী কপিল চৌধুৰী আৰু ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে এখন সংবাদমেল সম্বোধন কৰে। বহল পৰিসৰত ৰবৰ খেতিৰ সম্প্ৰসাৰণ, আন্তঃগাঁথনি উন্নয়ন, দক্ষতা বিকাশ আৰু মূল্য সংযোজিত উদ্যোগৰ প্ৰচাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বুলি উল্লেখ কৰি শ্ৰীমতী কপিল চৌধুৰীয়ে সংবাদমেলত কয়,
1: उसका मोटिव यही है कि हम भारत सरकार में बहुत सारे इनिशिएटिव्स, बहुत सारे प्रोग्राम्स, बहुत सारी स्कीम्स, इंटरनेशनल ट्रेड भारत जो करता है उसके बारे में इंफॉर्मेशन डिसेमिनेट करना ही है। हम ये चाहते हैं कि ये जो भारत सरकार के इनिशिएटिव्स हैं, स्कीम्स हैं, ये हमारे स्मॉल, माइक्रो और मीडियम एंटरप्राइजेस जो कि अभी तक शायद इस इंफॉर्मेशन को प्राप्त नहीं कर पाए हैं, वे आपके माध्यम से इसे प्राप्त कर पाएंगे। So I need your support and I need your help to take this information to the last man out there who's producing something and would want to move from the local to the global stage.
0: ৰবৰ খেতিৰ উদ্যোগীকৰণৰ বাবে অসম, নাগালেণ্ড আৰু মেঘালয়ৰ বিভিন্ন প্ৰান্তত 17টা আধুনিক গোট প্ৰসংস্কৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰসমূহৰ জৰিয়তে দুৰ্গম আৰু জনজাতীয় এলেকাসমূহত তৃণমূল পৰ্যায়ত প্ৰক্ৰিয়াকৰণ আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যাব। নতুনকৈ স্থাপিত এই কেন্দ্ৰসমূহত অত্যাধুনিক ধোঁৱাঘৰ, শুকুওৱাৰ ব্যৱস্থা, স্বাস্থ্যসন্মত প্ৰক্ৰিয়াকৰণ সুবিধা আৰু উন্নতমানৰ ৰিপ স্মক চিট উৎপাদনৰ সুবিধা সুনিশ্চিত কৰা হৈছে। প্ৰতিটো কেন্দ্ৰ নিৰ্মাণৰ বাবদ 40 লাখ টকাকৈ আৰ্থিক অনুদান আগবঢ়োৱা হৈছে। এই কেন্দ্ৰসমূহে ৰবৰৰ গুণাগুণ উন্নত কৰাৰ লগতে কৃষকৰ লোকচানো হ্ৰাস কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে। লগতে বজাৰত বিক্ৰীৰ যোগ্যতা বৃদ্ধি, সমবায় বিপণন ব্যৱস্থা শক্তিশালী কৰা আৰু জনজাতীয় তথা ক্ষুদ্ৰ ৰবৰ খেতিয়কসকলক সবলীকৰণ কৰি গ্ৰাম্য নিয়োগৰ সুযোগ সৃষ্টি কৰিব বুলি ৰবৰ বোৰ্ডৰ কাৰ্যবাহী সঞ্চালক শ্ৰী এম বসন্ত গেছনে জানিবলৈ দিয়ে। এ টি এম এৰ সাহায্য পুঁজিৰে ৰূপায়িত ইনৰুট প্ৰকল্পৰ অধীনত বিগত ৰোপণ বৰ্ষলৈকে 1,79,376 হেক্টৰ এলেকাত ৰবৰ খেতি সম্প্ৰসাৰণ কৰা হৈছে, যাৰ ফলত 2,07,248 গৰাকী কৃষক উপকৃত হৈছে। চলিত বৰ্ষত প্ৰকল্পটোৰ বাকী থকা কামখিনি পূৰণ কৰা হ'ব। প্ৰধানমন্ত্ৰীৰ সুৰক্ষিত মাতৃত্ব অভিযানৰ সফল ৰূপায়ণৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দেশজুৰি কাৰ্যসূচী ৰূপায়ণ কৰা হয়। শোণিতপুৰ জিলাত আজি বিস্তৃত কাৰ্যসূচী গ্ৰহণ কৰা হয়। জিলাখনৰ বিভিন্ন স্বাস্থ্যকেন্দ্ৰ আৰু আন কেইবাটাও স্থানত সন্তান সম্ভৱাসকলৰ বিশেষ প্ৰসৱপূৰ্ণ যতন আৰু সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হয়। স্বাস্থ্য বিভাগৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীত জিলাখনৰ বহু গৰ্ভৱতী মহিলাই অংশ লৈ এই সেৱাৰ সুবিধা গ্ৰহণ কৰে। স্বাস্থ্য শিবিৰসমূহত বিশেষজ্ঞ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলে মহিলাসকলৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে পৰিপুষ্টি সম্পৰ্কীয় পৰামৰ্শ আগবঢ়ায়। তদুপৰি গৰ্ভাৱস্থাত ল'বলগীয়া সাৱধানতা আৰু গৰ্ভস্থ শিশুটিৰ সুৰক্ষাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কতো অৱগত কৰোৱা হয়। গোলাঘাট জিলাতো আজি এই অভিযানৰ 10 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে স্বাস্থ্য বিভাগে বিশেষ কাৰ্যসূচী ৰূপায়ণ কৰে। ইয়াৰ অধীনত সন্তান সম্ভৱাসকলৰ স্বাস্থ্য পৰীক্ষা শিবিৰ মুকলি কৰা হয়। জিলাখনৰ 20টা প্ৰধানমন্ত্ৰী সুৰক্ষিত মাতৃত্ব অভিযান কেন্দ্ৰৰ লগতে আয়ুষ্মান আৰোগ্য মন্দিৰ, সামূহিক স্বাস্থ্য কেন্দ্ৰ, মহকুমা, অসামৰিক চিকিৎসালয় আদিত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। এই শিবিৰসমূহত 4,000ৰো অধিক গৰ্ভৱতী মহিলাৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়। শ্ৰীভূমি জিলাতো আজি এই অভিযানৰ অধীনত স্বাস্থ্য শিবিৰ মুকলি কৰা হয়। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
2: ৰাজ্যৰ বিগত বিধানসভা নিৰ্বাচনত ভোটদাতাসকলক আকৰ্ষিত কৰাৰ বাবে নগাঁও জিলা আয়ুক্তৰ উদ্যোগত আয়োজিত আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ প্ৰতিযোগিতাৰ ফলাফল আজি ঘোষণা কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত আদৰ্শ কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে বিদ্যালয়সমূহৰ

0: দৰ্শকৰ জৰিয়তে এই প্ৰতিযোগিতাৰ আয়োজন কৰিছিল। প্ৰতিযোগিতাৰ বিষয়বস্তু আছিল আপোনাৰ ভোট আপোনাৰ অধিকাৰ, ইয়াক অপচয় নকৰিব। আজি ঘোষিত ফলাফল অনুসৰি ৰূপহীহাট সমষ্টিৰ মাধুৰী বালিকা মুক্তাবে প্ৰথম স্থান লাভ কৰিছে। আলিটঙানী উছমানীয়া বিদ্যালয়ে দ্বিতীয় আৰু জুৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। কলিয়াবৰ সমষ্টিত আমবাগান উচ্চ মাধ্যমিক বিদ্যালয় প্ৰথম, দক্ষিণ খলিহামাৰী বিদ্যালয় দ্বিতীয় আৰু দক্ষিণ লাইলুৰী প্ৰাথমিক বিদ্যালয় তৃতীয় স্থান লাভ কৰিছে। চামগুৰি সমষ্টিৰ বি চি দাস কনুৱামাৰী মজলীয়া বিদ্যালয় প্ৰথম, সোণালীবালী বালিকা প্ৰাথমিক বিদ্যালয় দ্বিতীয়, সোণালীবালী মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। নগাঁৱৰ বটদ্ৰৱা সমষ্টিৰ এছ এছ এছ হাইস্কুলে প্ৰথম, কিৰণবালা গোস্বামী বালিকা বিদ্যাপীঠে দ্বিতীয় আৰু নগাঁও বঙালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ে তৃতীয় স্থান লাভ কৰিছে। ৰহা সমষ্টিত পি এম শ্ৰী বাৰপুজীয়া চৰকাৰী মজলীয়া বিদ্যালয় প্ৰথম, পাৰপুজীয়া উচ্চ মাধ্যমিকে দ্বিতীয় আৰু ৰহা মজলীয়া বিদ্যালয়ে তৃতীয় স্থান দখল কৰিছে। ডিব্ৰুগড় জিলাৰ 15খন গাঁও পঞ্চায়ত ৰাষ্ট্ৰীয় যক্ষ্মা নিৰ্মূল আঁচনিৰ অধীনত যক্ষ্মামুক্ত বুলি ঘোষণা কৰা হৈছে। এই উপলক্ষে জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি এটা বঁটা বিতৰণ অনুষ্ঠান অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কৰি অনুষ্ঠানত উপস্থিত থাকি বঁটা বিজয়ী গাঁও পঞ্চায়তকেইখনৰ সভাপতি আৰু সচিবসকলক মহাম্মা গান্ধীৰ মূৰ্তি আৰু প্ৰশংসা পত্ৰ প্ৰদান কৰে। ইয়াৰে নাহৰকটীয়া উন্নয়ন খণ্ডৰ আমগুৰি গাঁও পঞ্চায়তে বিগত 3 বছৰৰ ধাৰাবাহিকতা অব্যাহত ৰাখি এইবাৰো যক্ষ্মামুক্ত পঞ্চায়তৰ স্বীকৃতি বৰ্তাই ৰখাৰ বাবে সোণালী ৰঙৰ বিশেষ গান্ধী মূৰ্তি লাভ কৰিবলৈ সমৰ্থ হৈছে। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি শিলজান উত্তৰ পূব বন সংমণ্ডলৰ অধীনস্থ সংৰক্ষিত বনাঞ্চলত বসবাস কৰা খিলঞ্জীয়া লোকসকলৰ মাজত ভূমিপট্টা বিতৰণ কৰা হয়। সুদীৰ্ঘকাল বনাঞ্চলত বসতি কৰি অহা লোকসকলৰ মাজত বন অধিকাৰ আইন 2006ৰ অধীনত ভূমিপট্টা বিতৰণ কৰা হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ইউৰোপীয় সংঘৰ ৰাষ্ট্ৰদূতৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক বৈঠক। এই বৈঠকে অসমলৈ সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিব বুলি মুখ্যমন্ত্ৰীৰ আশা প্ৰকাশ। লোকপিয়লৰ বাবে শিক্ষকৰ বদলীকৰণত বিলম্ব হ'ব পাৰে বুলি শিক্ষামন্ত্ৰী ড০ অনুজ পেগুৰ মন্তব্য। স্বাধীনতা সংগ্ৰামী জনজাতীয় নেতা ভগৱান বিৰচা মুণ্ডাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন সন্দৰ্ভত 19 জুনত কেছ ডায়েৰী দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। আৰু উত্তৰ পূৰ্বাঞ্চলত ৰবৰ উদ্যোগৰ আধুনিকীকৰণ আৰু সম্প্ৰসাৰণৰ লক্ষ্যৰে ৰবৰ বোৰ্ডৰ বিভিন্ন উন্নয়নমূলক কাৰ্যসূচী ৰূপায়ণ। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই মুনীশ শৰ্মা। विदेश मंत्रालय ने पाकिस्तान के कब्जे वाले जम्मू कश्मीर में प्रदर्शनकारियों पर पुलिस की बर्बरता की कई रिपोर्टों की पुष्टि की है। नई दिल्ली में विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने कहा, हमें उम्मीद है कि अंतर्राष्ट्रीय समुदाय पाकिस्तान को उसके कृत्यों और दुर्व्यवहार के लिए जवाबदेह ठहराएगा। पाकिस्तान के कब्जे वाले जम्मू कश्मीर में प्रदर्शनकारियों और सुरक्षा बलों के बीच झड़पों में 30 से अधिक लोग मारे गए हैं और लगभग 200 अन्य घायल हुए हैं। आर्थिक और राजनीतिक शिकायतों को लेकर विरोध प्रदर्शन का नेतृत्व कर रही संयुक्त अवामी एक्शन कमेटी पर प्रतिबंध लगाने के बाद क्षेत्र में तनाव बढ़ गया है। विदेश मंत्रालय के प्रवक्ता रणधीर जायसवाल ने पाकिस्तान से लगातार आ रही फर्जी खबरों और वीडियो के बारे में भी बताया।
2: पाकिस्तान की ओर से फर्जी खबरों और वीडियो का एक सिलसिला लगातार देखने को मिला है। यह अपनी विफलताओं को छिपाने और अपने मानवाधिकारों के उल्लंघन हनन से ध्यान भटकाने का पाकिस्तान का हताशापूर्ण प्रयास है।
1: गृहमंत्री अमित शाह ने आज नई दिल्ली में भूमि पत्तन प्रबंधन प्रणाली विनिमय का शुभारंभ किया। इसका उद्देश्य डिजिटल माध्यम से सीमा पार व्यापार और यात्रियों की आवाजाही को अधिक सुगम, पारदर्शी और सुरक्षित बनाना है। इसे भूमि पत्तनों के बीच एकीकृत प्रणाली कायम करने के लिए बनाया गया है। इस अवसर पर श्री शाह ने कहा कि यह प्रणाली आधुनिक और प्रौद्योगिकी संचालित सीमा प्रबंधन प्रणाली के निर्माण की दिशा में एक महत्वपूर्ण कदम है।
3: हमारी स्मार्ट बॉर्डर की संकल्पना में लैंड पोर्ट अथॉरिटी का बहुत बड़ा योगदान आने वाले दिनों में। ये जो लैंड पोर्ट मैनेजमेंट सिस्टम और स्मार्ट बॉर्डर की संकल्पना, ये दो मिलकर एक प्रकार से अभेद और सुरक्षित बॉर्डर का निर्माण करेंगे, इसमें मेरे मन में कम से कम कोई शंका नहीं है।
1: प्रधानमंत्री नरेंद्र मोदी ने पश्चिम एशिया में

0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। যুৱবাণীয়ে মুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅত মই কষ্টুৰিমা দাস আৰু মোৰ সৈতে আছে পম্পী মালাকাৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো এখনি সংগীতালেখ্য, তোৰে মোৰে আলু কৰে যাত্ৰা। সংগীতালেখ্যখনি আগবঢ়াব স্বপ্ননীল শইকীয়া আৰু গীতিমা ভাগৱতীয়ে।
1: তোরে মোরে আলো করে যাত্রা।
2: শিল্পী ময়ে শিল্পী, আন্ধাৰৰ সতে যুঁজি পোহৰলৈ যাওঁ। মানুহৰ জীৱনৰ কোঠালিয়ে কোঠালিয়ে ভিতৰে বাহিৰে মই ৰঙা নীলা হালধীয়া সাতু বৰণীয়া নুনুমুৱা আলোকৰ চাকি জ্বলাওঁ।
1: এৰা এইজনাই আলোকৰ যাত্ৰী জ্যোতিপ্ৰসাদ ৰূপকোঁৱৰ। গাঁৱলীয়া বাটেৰে লুইতাৰ ঘাটেৰে সমাজ সজাবলৈ আগবাঢ়ি যোৱা প্ৰকৃতাৰ্থত সাৰ্থক শিল্পী, সুন্দৰৰ পূজাৰী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ। পুৰণিকলীয়া ৰীতি নীতি ধ্যান ধাৰণা একাষৰীয়া কৰি থৈ ৰূপান্তৰেৰে জগত ধুনীয়া কৰাৰ গায়ত্ৰী মন্ত্ৰ জপি এইজনা ৰূপকোঁৱৰে খোজ থৈছিল সংস্কৃতিৰ বৰপথাৰখনত। এজন শিল্পীৰ পৰিৱৰ্তে ৰূপান্তৰিত হৈছিল এজন সমাজ বিজ্ঞানীলৈ। তেওঁৰ শিল্পৰ জগতখনৰ নাম দিছিল শিল্পীৰ পৃথিৱী। সুন্দৰৰ সেই জগতখন জ্যোতিপ্ৰসাদে ফুলে ফলে জাতিষ্কাৰ কৰি তুলিছিল আৰু লিখিছিল,
2: সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে, সেয়েহে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। সেই মন্ত্ৰ শুনি ৰূপত পালো সাৰ, সেই মন্ত্ৰ শুনি মোৰ লগৰীৰ হাঁহি জাগিল, মোৰ জীৱনৰ বাহি জাগিল, জাগিলে সংসাৰ।
1: জ্যোতিপ্ৰসাদৰ ধাৰণাত দুষ্কৃতিৰ ৰংগভূমি হৈছে মানুহৰ মন আৰু হৃদয়। মহাভাৰত আছিল তেওঁৰ আদৰ্শ। দম্ভ, অত্যাচাৰ, লোভ, মোহ আদি মানৱ ৰিপুবোৰৰ মূৰ্ত প্ৰতীক ৰূপে কৌৰৱবোৰক তেওঁ দুষ্কৃতি আখ্যা দিছিল আৰু কুৰুক্ষেত্ৰৰ মহাৰণত সেই দুষ্কৃতি বিনাশৰ অৰ্থে উপায় দিয়া সত্য আৰু শুদ্ধৰ প্ৰতীক শ্ৰীকৃষ্ণ আছিল তেওঁৰ মনত সংস্কৃত।

0: শিল্পীৰ পৃথিৱীত মহান শিল্পী জ্যোতিপ্ৰসাদে সমাজৰ দুৰ্বলতকৈও দুৰ্বল শ্ৰেণী বুলি নিজকে নিৰীহ বুলি ভুল কৰি ভবা শিল্পীসকলক সকলো ভয় দুৰ্বলতা ভ্ৰান্তি গচকি সুকুমাৰ কলাৰ অস্ত্ৰলৈ মোহমুক্ত অৰ্জুনৰ দৰে জীৱন যুদ্ধত অৱতীৰ্ণ হ'বলৈ আহ্বান জনাইছিল। জনতাৰ প্ৰতিজনৰে অন্তৰত থকা শিল্পীজনক উদ্দেশ্যি কৰি তেওঁ গাইছিল,
1: জনতা তোৰ প্ৰাণৰো প্ৰাণত মনৰো মনত শিল্পী যে মই লুকাই লুকাই আছো, তোৰ সপোনৰ কত ছবি কত যে ফুল বাছো লুকাই লুকাই আছো, তোৰ আন্ধাৰক নাখিবলৈ তোৰেই বুকুতেই বিপ্লৱী হৈ জাগি পোহৰলৈ তোক নিবলৈ তোৰেই পূজা নিতৌপাতি তোৰেই আশীষ মাগিম।

1931 চন ছয়দুৱাৰত বহিছিল বিৰাট ৰায়ত সন্মিলন। বিপ্লৱী জ্যোতিপ্ৰসাদে সেই সভাৰ কাৰণে এদল সেৱকক ৰাতিৰ ভিতৰতে গান শিকাই তেওঁলোকৰ দ্বাৰা সমদলত গোৱাইছিল তেওঁৰ কালজয়ী বিপ্লৱী গীত। লুইতৰ পাৰৰে আমি ডেকা ল'ৰা, মৰিবলৈ ভয় নাই।

0: জ্যোতিপ্ৰসাদৰ বিপ্লৱী চেতনাৰ মূৰ্ত প্ৰকাশ হ'ল তেওঁৰ কালজয়ী নাৰী চৰিত্ৰ লভিতা। লভিতাৰ ৰূপত জ্যোতিপ্ৰসাদে এনে এজনী গাঁৱলীয়া ছোৱালী গঢ়িছে যিয়ে অসীম ধৈৰ্য আৰু সাহসেৰে প্ৰতিকূল অৱস্থাৰ বিৰুদ্ধে থিয় দিছে আৰু শেষত স্বদেশ মুক্তিৰ হকে আত্মাহুতি দিছে। লভিতাৰ মুখেৰে নিঃসৃত তেজস্বী সংলাপৰ মাধ্যমেৰে জ্যোতিপ্ৰসাদে যেন নিজকে প্ৰকাশ কৰিছে।
1: যি ডেকাৰ অন্তৰত বিপ্লৱৰ জুই জ্বলা নাই, সি আজিৰ ডেকা হবই নোৱাৰে। ৰজাৰ অন্যায়, আইনৰ অন্যায়, দেশৰ চলি থকা অন্যায় নিয়ম কাৰণ, মূৰ্খ সমাজৰ সংকীৰ্ণ মনৰ মানুহৰ, নিৰপৰাধী নিমাখিতৰ ওপৰত অন্যায় অত্যাচাৰৰ বিৰুদ্ধে নিজৰ সুখ সম্পদ আনকি জীৱনকো দি যি ডেকাৰ থিয় হবলৈ মনত বল নাই, বুকুত শক্তি নাই, সি আজিৰ ডেকা হবই নোৱাৰে। আনহাতে কাৰেঙলিগিৰি নাটত সুন্দৰ কোঁৱৰৰ চৰিত্ৰৰ মাজেৰে এজন নিৰ্ভীক ডেকাৰ সুন্দৰ ৰূপ এটা ফুটাই তুলিছে, যি ডেকাই আনকি নিজৰ আই মাতৃকো প্ৰত্যাহ্বান জনাবলৈ পিছ হুহুকি অহা নাই।
2: মোক শেৱালিক আনি দিবই লাগিব, কাৰেঙত সোমোৱাব নোৱাৰো। আই মাতৃ, তোমাৰ এই হুকুম অমান্য কৰিম, তাকে কৰিয়েই নেৰো, তাতকৈ আৰু কৰিম। তোমাৰ আজ্ঞা, সমাজৰ আজ্ঞা, মোৰ উপৰি পুৰুষৰ আজ্ঞা, শাস্ত্ৰৰ বিধান, শাস্ত্ৰকাৰৰ নিবন্ধন, আটাইবোৰৰ বিৰুদ্ধে যাম। মই শেৱালিক কাৰেঙৰ ভিতৰলৈ আনিমেই, মই তাইক বিয়া কৰিমেই। আৰু কি কৰিম জানিছেনে আই মাতৃ? গোটেই কাৰেঙক, গোটেই ৰাইজক তাইৰ আগত আঁঠুলোৱাম। তাইক মই লিগিৰি গুচাই কাৰেঙৰ কুঁৱৰী কৰিম।
1: আনহাতে ৰূপালীম নাটকৰ মায়াবৰ শান্তশিষ্ট বাহিৰ মাতত যেন পৰ্বতৰ মাজেৰে বৈ অহা নিজৰায়ো প্ৰাণ পাই গুণগুণাই উঠে। ৰুক্মী ছোৱালীৰ কণ্ঠ সুৱদিৰে সানমিখলি হৈ সাংগীতিক স্বৰবোৰ শুৱলা শব্দৰ বুকুচাত উঠি নিজৰাৰ পাৰে পাৰে যেন উৰি ফুৰে। লাহে লাহে সৰু টুলুঙা নাও এখনত দীপলিপ বসন্তৰ কুঁহিপাত যেন কুমলীয়া ৰুক্মী ছোৱালীয়ে অদ্ৰুতা মিচিকি হাঁহিৰে বোলাই প্ৰাণৰ ভাষাৰ গীত গায়।
0: সমন্বয়ৰ এক মূৰ্ত প্ৰকাশ আছিল জ্যোতিপ্ৰসাদ। জনজাতীয় অজনজাতীয় বিভিন্ন উপাদানে সৃষ্টি হোৱা অসমীয়া সংস্কৃতি, তাকে আগুৰি লৈ বিশিষ্ট ৰূপেৰে পূৰ্ব ভাৰতীয় সংস্কৃতি, তাকো আঁকোৱালি লৈ বৰ্ণাঢ্য ভাৰতীয় মহাসংস্কৃতি, আৰু সেই সকলোকে সামৰি লৈ বৈচিত্ৰ সমুজ্জ্বল বিশ্ব সংস্কৃতি, এনে এক সৰ্বমানৱীয় মূল্যবোধৰ চিন্তাধাৰাৰে পুষ্ট আছিল জ্যোতিপ্ৰসাদ। তাৰে ফলশ্ৰুতি

0: অসমীয়া ছোৱালীৰ উক্তিত জ্যোতিপ্ৰসাদে কৈছে,
1: পৰ্বত পাহাৰী ভৈয়াম নগৰী সকলো সামৰি মোৰ হিমাদ্ৰী প্ৰদেশীলো, পূৰ্ব ভাৰতী ৰূপী হৈ মই ধৰিছো ভাৰতীৰো, মোৰ জাগিছে বিশ্বৰো। অসমলৈ প্ৰব্ৰজন কৰি অসমতে নিগাজী হৈ অসমৰ ভাষা সংস্কৃতিক আঁকোৱালি লোৱা আগৰৱালা পৰিয়ালৰ জ্যোতিষ্ক জ্যোতিপ্ৰসাদৰ আছিল অসমৰ মাটিলৈ আজন্ম আকৰ্ষণ। পথাৰৰ সেউজী পৰিৱেশে ভিতৰি ভিতৰি আলোড়িত কৰি তুলিছিল জ্যোতিপ্ৰসাদক।

স্বদেশ প্ৰেমৰ মেটমৰা বুজা কহিয়ে জ্যোতিপ্ৰসাদ চিৰকাললৈ হৈ ৰৈছিল চিৰ বিদ্ৰোহী, চিৰ তাণ্ডৱী। গীত, কবিতা, নাটক সকলোতে তেওঁ নিজৰ ভাৰতীয় প্ৰেমক উন্মুক্ত কৰি ডেকা গাভৰু চামক অনুপ্ৰাণিত কৰিছিল দেশপ্ৰেমৰ পবিত্ৰ সংকল্প

আকুলতাৰে আহ্বান কৰিছিল তৰুণ সেনানী জীৱনৰ আলোকপথৰ সন্ধানত অগ্ৰগামী হ'বলৈ, কৈছিল তোৰে মোৰে আলোকৰে যাত্ৰা অব্যৰ্থ অব্যৰ্থ।

0: পৰে শ্ৰোতাসকলে সংগীতালেখ্যখনি শুনিলে। আগবঢ়াইছিল স্বপ্ননীল শইকীয়া আৰু গীতিমা ভাগৱতীয়ে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you.

0: heard everywhere.
1: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
0: 6900453528.
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।

প্ৰিয়শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ পৰা পম্পী মালাকাৰৰ সৈতে মই কষ্টুইমা দাসে ইমানতে বিদায় লৈছো। নমস্কাৰ।

যুবক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো লোকগীতৰ অনুষ্ঠান। আজিৰ শিল্পী দিলীপ ডেকা।

0: ইমান পৰে শ্ৰোতাসকলে দিলীপ ডেকাৰ কণ্ঠৰ লোকগীত শুনিলে।
1: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্ৰোতাৰ কাষ চাপক।
2: Our voice gets you heard everywhere.
1: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
2: 6900453528।
1: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে।
3: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।
0: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আৰম্ভ কৰিছো ভজনৰ অনুষ্ঠান। পুনতেই এয়া জগজিত সিং।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আগবঢ়াইছো খুশ খুশিকাৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনু।

ৰামধেনু অনুষ্ঠানটিলৈ মই পম্পী কলিতাই আপোনালোকক আদৰণি জনাইছো। প্ৰিয় শ্ৰোতা, জীৱনৰ প্ৰতিটো পৰিস্থিতিতে আমি এগৰাকী সংগী বিচাৰো। যতে নগলেও আমি কোনোবা এজন চিনাকি মানুহ বিচাৰি ফুৰো। তেওঁলোকৰ লগত মনৰ ভাৱৰ আদান প্ৰদান কৰিব বিচাৰো। এনে কৰোঁতে দুই এজনৰ লগত আন্তৰিক সম্পৰ্ক গঢ়ি উঠে। এই আন্তৰিক সম্পৰ্কই যথাসময়ত বন্ধুত্বত পৰিণত হয়। জীৱনৰ উপভোগ কৰিবলৈ সঁচা বন্ধুৰ যথেষ্ট প্ৰয়োজন। বন্ধুত্বৰ আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি বন্ধু নিজে নিজৰ মনৰ সৈতে মিলাকৈ নিজে নিৰ্বাচন কৰিব পাৰোঁ। শ্ৰোতাসকল, আজি ৰামধেনু অনুষ্ঠানটি সজাইছো বন্ধুত্বৰ কথাৰে। আহকচোন অনুষ্ঠানৰ আৰম্ভণিতে শুনো ককটেইল চিনেমাখনৰ পৰা নীৰা শ্ৰীধৰ আৰু অন্তৰা মিত্ৰাৰ কণ্ঠৰ মোৰ ভাল লগা এই গীতটি।

আমি সকলোৱে মনে বিচৰা বন্ধুজনৰ ছবি অন্তৰত লৈ ফুৰো। বাস্তৱত কেতিয়াবা লগ নাপালেও আমি আমাৰ বন্ধুজনক বিপদৰ সময়তো আমাৰ ওচৰত থিয় দিব বুলি আশা কৰোঁ। বন্ধুত্ব মানে কেৱল যে সুখৰ সংগী তেনে নহয়, বিপদৰ সময়তো বন্ধুৰ সংগ আমি বিচাৰোঁ। জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ, ভাঙি নপৰাৰ সাহস দিয়াজনেই সঁচা বন্ধু। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাব লৈছোঁ থ্ৰী ইডিয়েটছ চিনেমাখনৰ পৰা চনু নিগমৰ কণ্ঠত মোৰ ভাল লগা এই গীতটি।

কেতিয়াবা কিছু ভুল বুজাবুজিৰ বাবে বন্ধুত্বত দূৰত্ব আহি পৰে, কিন্তু সেই বন্ধুগৰাকী যেতিয়া আমাৰ সন্মুখত আহে সকলো ভুল বুজাবুজি পাহৰা যায়। আকৌ আগৰ দিনবোৰৰ স্মৰণ কৰি সেই বন্ধুত্ব আৰু বেছি দৃঢ় হৈ পৰে। প্ৰিয় শ্ৰোতা, ৰামধেনুত এইবাৰ শুনোচোন আহক অৰিজিত সিঙৰ কণ্ঠত সোনু কে টিটুকি সুইটি চিনেমাখনৰ এই গীতটি।

বন্ধুৰ লগত কটোৱা সকলো মুহূৰ্তই উৎসৱৰ দৰে। সেয়া সৰুকালৰ বন্ধুত্বই হওক নাইবা আমাৰ কৰ্মজীৱনত লগ পোৱা বন্ধুৱেই হওক, সঁচা অৰ্থত বন্ধুৰ সান্ধিত্যত সময়বোৰ সুমধুৰ হৈ পৰে। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনাব লৈছো নিউয়ৰ্ক চিনেমাখনত কে কেৰ কণ্ঠৰ এই গীতটি।

বন্ধুৰ লগত আমি মন খুলি হাঁহিব পাৰোঁ, বন্ধুৰ লগত আমি মন খুলি দুখ প্ৰকাশ কৰিব পাৰোঁ। বন্ধুৱে আমাক সঁচা অৰ্থত বুজি পায়। বহু সময়ত পৰিয়ালৰ মানুহক ক'ব নোৱাৰা বহু কথাই আমি বন্ধু এজনক ক'ব পাৰোঁ। বন্ধুৰ সৈতে কটোৱা সময়বোৰৰ মাদকতাই অতুলনীয়। শ্ৰোতাসকল, অনুষ্ঠানত এইবাৰ শুনক গোলমাল থ্ৰী চিনেমাখনৰ ছান আৰু অনুষ্কা মানচান্দাৰ কণ্ঠৰ এই গীতটি।

সকলো বন্ধুত্বৰ সময়বোৰ সকলোৰে সুমধুৰ হওক, ৰঙীন হৈ পৰক সকলোৰে জীৱন। অনুষ্ঠান সামৰিছো ৱাজিৰ চিনেমাখনৰ অমিতাভ বচ্চন আৰু ফাৰহান আখতাৰৰ কণ্ঠৰ এই গীতটিৰে।

ৰামধেনু অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত শুনক ৰুমা দেৱী কলিতাৰ কণ্ঠৰ খেয়াল ৰাগ য়মন।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে ৰুমাদেৱী কলিতাৰ কণ্ঠৰ খেয়াল শুনিলে ৰাগ য়মন।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া সময় নিশা 10:30 হৈছে। অন্ত পৰিল আমাৰ আজিৰ অনুষ্ঠান প্ৰচাৰণৰ। কাইলৈৰ অনুষ্ঠান মুকলি কৰা হ'ব পুৱা 5:30 বজাত। আজিলৈ মই পম্পী কলিতাই বিদায় লৈছো। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।